0: সব চৰকাৰ হেল্থ চেণ্টাৰ দে বিপি লগা ফ্ৰী চেকআপ ট্ৰিটমেণ্ট আৰু কাও ভাল থাকিব লগা মদক দি আছে। বিপি লগা কোনোবা সৱাল থাকিলে টোল ফ্রি নম্বৰ 1800 116666 কল কৰিবি। বিপি হাৰিব দেশ জিতিব।
1: এইটো জানকাৰী NTEP পৰা দি আছে।
2: A home, a house, a mansion, a cottage, big or small, let's count them all.

লগতে চাহ দি কিনা আৰু খালি হুনিয়া হেন হৈ কিনা লিখি কিনা বি পঠাই দিছে, বেছি বেছি খুশি আছে কৈ কিনা জনাই দি আছে। জেনে বতৰৰ পৰা বিলি পৰা বি লিখি কিনা পঠাইছে গুড মৰ্ণিং ৱেষ্ট কৰি কিনা, আৰু তাৰ কৈছে ৱাও নাইচ প্লে লিষ্ট। ৱেল বিলি, বহুত বহুত দিন পাছতে আপোনাৰ লগা মেছেজ পঢ়ি কিনা বেছি বেছি ভাল লাগি আছে, আৰু আপোনাৰ প্ৰগ্ৰাম লগতে আহি কিনা জুৰিছে, আৰু প্লে লিষ্ট লাগ গীতখন বি শুনি কিনা একদম ৱাও লাগি আছে। আগে লাগ গীতখন বি শুনিবি, এনজয় কৰি থাকিবি, আৰু প্ৰগ্ৰাম চেচ নহতাক চাথ দি থাকিবি। শুনি থকা চববিলাক প্ৰগ্ৰামতে এইবাৰ দুচৰা গীত দি আছে বল ফিল্ম কি গীত গাই আছে আতিফ আছলাম আৰু হাদিকা কিয়ানী।

0: এইটো আকাশবাণী এফ এম ট্ৰেক এপেন 110 মেগাহৰ্টজ শুনি থকা সববিলাক এতিয়া সময়তে আকৌ আনি দি আছে ৰেল টাইমতে কহিমা টাউন বিটৰ লগা ট্ৰেফিক আপডেট। মনখলাৰ পৰা লৈ কিনা পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডেটো হ'লে মডৰেট ট্ৰেফিক দেখাই আছে, কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'ব কৈলে আপোনাৰ খান ল'ব পাৰে অল্ড মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনা জেল কলনি, পি এইচ কিউ জাংচন পৰা লৈ কিনা মেজৰ জাংচন লগা মাজত দিবি নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো মাজতে আছে, কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'ব কাৰণে আপোনাৰ খান ইচ্ছা আছে কৈলে মানে ল'ব পাৰে পাৰা মেডিকেল পৰা লৈ কিনা টি মডেল আৰু আই জি নহ'লে বা লেডিজ মাইল ৰোড, টিচিপি পৰা লৈ কিনা ৰাজু পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা দিবি মডৰেট ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'ব পাৰে টিচিপি পৰা লৈ কিনা ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনা এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট আৰু ফুলবাৰীৰ পৰা লৈ কিনা খুচেজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট, ৰাজু পইণ্ট পৰা লৈ কিনা চেঞ্চেছ পইণ্ট, হাইস্কুল জাংচন পৰা লৈ কিনা চেঞ্চেছ পইণ্ট আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনা চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তাৰে নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড মানে যোৱা লগাবি আৰু অহা লগাবি দুইটা দুইটা দুইটা দিবি আপোনাৰ খান কে জনাই দি আছে কি ট্ৰেফিকটো হালকা হালকা আছে। আপোনাৰ খানলা জানকাৰী নিমিত্তে আকৌ কৈ দি আছে নৰ্থ কহিমা কৈছে কৈলে নাগালেণ্ড চিভিল ছেক্ৰেটেৰিয়েট ফালে যা লগা ৰাস্তাকে নৰ্থ কহিমা কয় আৰু চাউথ কহিমা কৈছে কৈলে পিয়াৰ হিল ফালে আহি অনা ৰাস্তাকে চাউথ কহিমা কয়। এইটো থাকিছে ৰেল টাইমতে ট্ৰেফিক আপডেট, শুনি থকা চববিলাক আকৌ বি আনি দিবলৈ আছে ৰেল টাইমতে কহিমা বিতৰ লগা ট্ৰেফিক আপডেট।
1: A home, a house, a mansion, a cottage, big or small, let's count them all.

এইটো আকাশবাণী এফ এম ট্ৰেকপেন 110 মেগাহৰ্টজ শুনি থকা সববিলাক এতিয়া সময় টিভি আকৌ আনি দিয়েছে ৰেল টাইমতে কহিমা টাউন লগা ট্ৰেফিক আপডেট। মন খোলাৰ পৰা লৈ কিনে পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে, কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। যদি আপোনাৰ খান আলাক ৰাস্তা ল'বলৈ কাৰণে ইচ্ছা আছে কৰিলে মানে ল'ব পাৰে অল্ড মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনে জেল কলনি পি এইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন মাজত লগা ৰাস্তাটো বি নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে আৰু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ মন আছে কৰিলে মানে ল'ব পাৰে পাৰামেডিকেল পৰা লৈ কিনে টি মডেল আৰু আই জি নহ'লে বা লেডিজ মাইল ৰোড। টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে বি মডৰেট ট্ৰেফিক দেখাই আছে। এইটোৰ ওপৰতে আপোনাৰ খান আলাক ৰাস্তা ল'ব কৰিলে ল'ব পাৰে টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট আৰু ফুলবাৰী পৰা লৈ কিনে খুচেজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট। ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট, হাই স্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তাতে একো দিগদাৰী নাই। নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা দুয়োটাত ফ্লেবি হালকা হালকা ট্ৰেফিক দেখাই আছে। শুনি থকা সববিলাক এইটো থাকিছে ৰেল টাইমতে ট্ৰেফিক আপডেট আৰু আপোনাৰ খানত আকৌ ৱাপাছ আহি কিনে ৰেল টাইমতে ট্ৰেফিক আপডেট আনি দিয়া হ'ব 3:00 বজাত।

0: हेलो
1: हेलो।
0: हेलो कुन को ऐसे
1: गुड आफ्टरनून मैम।
0: गुड आफ्टरनून
1: मैं हर सिंह फंक्शन को ऐसे तो
0: हर सिंह
1: पार्टी
0: फंक्चो
1: आंगाऊं।
0: ओके कोबी जल्दी ब्रा टाइम ना हुई से
1: एकता गान होनी बोले मन लगी से चांद
0: कोबी कोबी कुन तो फिल्म ऐसे
1: की पार चले तो
0: फिल्म लगा नाम
1: फिल्म
0: ऐसे
1: ऐसे
0: तो
1: फिल्म लगा नाम ऐसे चांद की पार चले।
0: चांद की पार चले नाई
1: ना तो गान नाम ऐसे दीवाना पूछ लेगा।
0: दीवाना सेम सेम गीत लगा टाइटल थके तो कारण गीत ला टाइटल तो मुई विचार ना पारे फिल्म लगा नाम एक दी दीबी चांद की इतु तो नाई
1: तो नाय ना तो तू नाय हले तू जो तो के बाद तेरा नाम
0: तेरे नाम ते कुन तु गीत तु हुनिबो
1: এইটো তেরা নাম এইটো ফিল্ম টাইটেল তো
0: ওকে ঠিক আছে আৰু নাম লবলে বি সময় নাই হৈ যাইছে
1: তো একজন দুজন কে লব হ্যাঁ
0: আচ্ছা ঠিক আছে জলদি পৰা কৈ দিবি
1: আমল বসুমতারী বেমল বসুমতারী অঞ্জলি বসুমতারী রকবলি মিঠা আছে আৰু এইটো দুর্গেশ জি আৰু সব কোন কোন কে কোন কোন শুনিছে এইটো সবকে
0: ওকে ঠিক আছে হৰ সিং আপোনাৰ লাগি গীত শুনিবি আৰু এনজয় কৰিবি আৰু কল কৰা নিমিত্তে থেংক ইউ
1: ঠিক আছে
0: শুনি থকা সববিলাক শুনিব তিৰ নাম ফিল্ম কি গীত আৰু এইটো গীতটো পচন্দ কৰি কিনে আমি খালতে কল কৰিছে হৰ সিং ফাংচো আৰু তাৰ পৰা এফ এম লগা কিছুমান সাথীবিলাকে ডেডিকেট কৰি কিনে আছে তো শুনিব তিৰ নাম ফিল্ম কি গীত আৰু এইটোৰ লগতে লাইভ ফোন ইন প্ৰগ্ৰাম শেষ কৰি দিয়া হ'ব

0: টেক্সি নাম্বাৰ 9411 ফ্লেমত শুনিলে শুনিতা ইয়াতে ডিমাপুৰ পৰা ইটছা কাটৰ পৰা লিখি কিনে পঠাই আছে অসম প্লে লিষ্ট এণ্ড আই এম এনজয়িং ইয়াৰ চুইট প্লে লিষ্ট কৈ কিনে লিখি কিনে পঠাই আছে ইটছা কাটৰ A very, very good afternoon to you. Bisi bisi din huise apnar laga message na puri gina ite samoy ta ro. Apnar laga message puri gina bisi bhal lagi ase. Bisi khushi ase ki apnar tune in kuri se aro playlist lagi it can be huni gina enjoy kura se. To enjoy kuri thaki bhi koi gina apnar ke janai di ase. Huni bo bhumi trivedi laga vaste. Fima se goliyo ki raslila ramlila. Music is a Hemu Gatvi, aro lyric Siddharth Garima.
1: Khub khub baba, apna Gujarat ma halol, mane ni agar bahut naam lo gaam chhe. Kya majur varg bahut hai, to mane ek geet ni farmaish kari thi.

আর মাইকী মানুহৰ খান সেজুল কাষ্ট আৰু সেজুল ট্ৰাইবৰ ভিতৰতে মাইকী মানুহৰ কাৰণে ৰিজাৰ্ভ কৰি কিনে ওৱান থাৰ্ড ছিটছটো হ'লে ৰাখি দি কিনে আছে। তো আমাৰ মাইকী মানুহৰ খান দিবি এতিয়াতো হ'লে এনেকুৱা মিউনিচিপেল আৰু পঞ্চায়ত খান দিবি এইটো হাকটো দি কিনে আছে। মাইকী খানকে বচাই ৰাখিবৰ কাৰণে আৰু আহিয়া দিন ভাল জীৱন বনাই দিবৰ কাৰণে নেশ্যনেল প্লান অফ একশ্যন ফৰ গাৰ্ল কৈ কিনে এইটো চৰকাৰে বনাই ৰাখি দি কিনে আছে। মিনিষ্ট্ৰী অফ হিউমেন ৰিচৰ্চ ডেভেলপমেণ্ট নিজে দে আহি কিনে ডিপাৰ্টমেণ্ট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট পৰা নেশ্যনেল পলিচি ফৰ দি এম্পাৱাৰমেণ্ট অফ উইমেন কৈ কিনে চাউল 2001 দে এইটো পলিচি এটা বনাই ওলাই দি কিনে আছে। এইটো পলিচি লগা গ'লটো হ'লে মাইকী মানুহৰ একো পৰা পান্তি নাৰাখি কিনে তাৰ ইণ্ডিপেণ্ডেণ্ট হৈ কিনে আৰু একেই হাক পাই কিনে কিছিম কাম পিনে আগে পাৰাই হৈ কিনে যাবলৈ লগা পইচা টকা কামা পিনে হ'লিবি আৰু কিছিম ভকেশ্যনেল ট্ৰেইনিংছবিলাকতে হ'লিবি নহ'লেবা টেকন'লজিজ কিছিম পিনে ট্ৰেইনিং ল'বলৈ মন হোৱা এনেকুৱা কিছিম কিছিম দে আগে ঘূৰি যাবলৈ ওপৰতে এইটো পলিচি লগা গ'লটো ৰাখি কিনে নেশ্যনেল পলিচি ফৰ দ্য এম্পাৱাৰমেণ্ট অফ উইমেন কৈ কিনে এইটো বি 2001 চালতে পলিচিটো বনাই ৰাখি দি কিনে এতিয়া তকতে এইটোৰ পৰা বেছি আমাৰ মাইকী মানুহৰ খান কিবি আকে পাৰাই দি কিনে এনেকা যাই দি আছে।

এনিয়েছ আৰু নামখান আছে হাজিৰিকা ৰাকেশ বিবেক কাশিম আলী নিমাদি বয় এণ্ড নিমাদি গাৰ্ল আৰু চব এফ এম ফেমিলিকে ডেডিকেট কৰি আছে কৈ কিনা ধনঞ্জয় চাৰু পাথৰা কৈ দি আছে তো লিছনাৰ্ছ এইটো গীত আনি দি আছে এতিয়া ছেপ্তেৰা ছেপ্তেৰা যোনটো ফিল্ম ভাগি পৰা আছে আমন মালিক আৰু শ্ৰদ্ধা কাপুৰ গাই কিনা আছে গীতটো আৰু মিউজিক দি কিনা আছে আমল মালিক লিৰিক্স সঞ্জীৱ চতুৰ্বেদী তো আহিব লিছনাৰ্ছ আমি কাল মিলিব আৰু গীত লগা আনন্দ মিলি কিনা একসাথ ল'ব

ডেফিনেটলি মই কৈ দিব নাপালা গীতটো কৈ দিব চ' ডেট আপুনি খান দুচৰা গান আৰু পঠাব পাৰিব কৈ কিনে এইটো হিচাপতে মই কৈ দিব বাট এজ অফ নাও হিতেন্দ্ৰ দাস পৰা যোনটো ৰিকুৱেষ্ট কৰি কিনে আছে তেৰি চুনাৰিয়া কৈ কিনা যোনটো হেলো ব্ৰাদাৰ মুভিৰ পৰা আছে এইটো আনি দিয়া আছে তো লিছনাৰ্ছ এইটো একদম সুন্দৰভাৱে গাই কিনে আছে কুমাৰ চানু আৰু অলকা য়াগ্নিক আৰু মিউজিক দি কিনে আছে হিমেশ ৰেশমিয়া পৰা আৰু লিৰিক্স সুধাকৰ শৰ্মা ওৰা তো আহিবি লিছনাৰ্ছ আমি মিলি কিনে একসাথ শুনিব

din ye ani ala sham ki aru sundor banao nimite ami dusra ami gan laga listener aru gana ami pesh kore ase aru itu ye speciality ase itu program la jente sms request aru itu platform de apni han ami han laga gana do dusra listeners kan gibi khuni bole dibo paribo aru itu I think it's really good to I hear ami kan bishi deri na kori na dusra geet aru hunibo juntu dil ka rishta koi na ase ekdam ভাল ফিল্ম আছে আৰু গানাবি ইটোৱে ৰিকুৱেষ্ট কৰি কিনা আছে দিল কা ৰিষ্টা যোনটো ৰিকুৱেষ্ট কৰি কিনা আছে ৰমেশ পাত্ৰ ৰুণু পাত্ৰ আৰু লাকী পৰা যোনটো গোলাঘাট আছাম পৰা আৰু এইটো ডেডিকেট কৰি দিবি কোৱা আছে চব লিচনাৰ্ছ আৰু আৰ্টিষ্ট খানগে তো আই উইল লিচনাৰ্ছ আমি খান শুনিব মিলি কিনা এণ্ড য়েছ এইটো একদম সুন্দৰ গাই কিনা আছে উদিত নাৰায়ণ আলকা য়াগনিক আৰু কুমাৰ চানু মিউজিক দি কিনা আছে নাদিম শ্ৰাৱন্ত লিৰিক্স সমীৰ তো লিচনাৰ্ছ আপুনি হান কৰি থাকিলে বি ড্ৰাইভিং কৰি থাকিব পাৰে ঘৰে বহি থাকিব পাৰে কতি থাকিলে বি আপুনি কান শুনি না এনজয় কৰিবি কৈ কিনা নিয়ে সবকে জনাই দি আছে তো লিচনাৰ্ছ আইবি আমি কান শুনিব

Wah, ইমান সুন্দৰ গান গাইছ না লিসনার্স। এতিয়া আৰু আমি খান আৰু দুসৰা লাইকটা চইচ শুনিব। শ্ৰীপল গোয়েল যোনটো বাহাদুৰগড় হাৰিয়ানাৰ পৰা আছে, তাই ৰায় কুমাৰ ৰাথোড় পৰা আহে আৰু লিৰিক্স শাকিল আজমি। তো আৰু লিসনার্স আমি খান মিলি কিনা এক সাথ গীত লগা আনন্দ ল'ব।

লিসনার্স, সো আজি কাৰণে আখৰি গীত আমি আনি দিয়া আছে পি কে ফিল্ম পৰা, যোনটো গীত আছে ইচ্ছাৰ কদম। এণ্ড ইয়েছ, এইটো ৰিকুৱেষ্ট কৰি কিনে আছে জয় মাতা দি ৰেডিঅ' লিসনার্স গ্ৰুপ খান পৰা। তো আহিবি আমি কান এইটো গানা শুনিব। আৰু মই কিয় এটা কৰিলে মোৰ থাকিলো লিসনার্স, বেছি গানা ৰিকুৱেষ্ট আহিছে, আমি সবটো প্লে কৰিব পৰা নাই, কোনোবাহে প্লে কৰিব পাৰিছে, আপনিহান ভিয়া নাপাবি। ইন কেছ মই আপনিহালা আপনিহান ইমান মেছেজ পঠাই কিনে আৰ জিৰ পৰা প্লে কৰা নাই কৈ কিনে আপনিহান ইনা ভাৱনা কৰি থাকিব পাৰে, নহ'লে মই কৰিলে মোৰ থাকিলো আজি প্লে কৰিব নাপাৰিলোঁ, নেক্সট প্ৰগ্ৰামতে ডেফিনেটলি আপনিহালা গানাটো প্লে কৰি দিব কিনে আপনিহানকে ৰিমাইণ্ড কৰি দিয়া আছে। এণ্ড ইয়েছ, আই হেড এ ভেৰি গুড টাইম, মই একদম ভাল টাইম আপনিহালা গানা প্লে কৰি কিনে, এণ্ড দেন আপনিহালা চং চেলেকশ্যনটো একদম ভাল আছে, এইটো গীতখন আমি বি শুনি কিনে বেছি এনজয় কৰিছে। আৰু আমি আশা কৰোঁ যে আপনিহান সবই যোনটো এতিয়া এইটো প্ৰগ্ৰামটো জুৰি কিনে আছে আপনিহান সবই এনজয় কৰিছে কিনা এইটো আশা কৰি আছে। তো লিসনার্স, আই বি আজি লগা এইটো এতিয়া লগা এছ এম এছ ৰিকুৱেষ্ট কাৰণে আখৰি গীতে আমি কাৰণ সব মিলি কিনে শুনিব। এণ্ড ইয়েছ, আপনি হাঙ্গে আৰু আমি লগ কৰিব 9:30 পুৰণি গীত লগতেই। তো আই বি লিসনার্স আমি ইয়ান শুনিব শান শ্রেয়া গোশালাগা ওয়াস্তে, যোনটো মিউজিক দি কিনে আছে অঙ্কিত তিওয়ারি, লিরিক্স মনোজ মুন্তাশির। আই বি আমি কাৰণ শুনিব চার কদম।

Listeners, মই আশা কৰি আছে আপুনি গীত শুনি কিনে খুচি পাই আছে কৈ কিনে আশা কৰি আছে দিন কিনে কিনে যাইলিবি না ইটছ অ'কে কুমলা দিন ভালো যাইছে পাৰে কুমলা দিনটো বিয়া যাইছে পাৰে বাট ইটছ ফাইন আপুনি এতিয়া আৰু টাইম আছে আপুনি লগা ৰাতি আৰু ভাল বনাবলৈ কাৰণে ফৰ প্ৰিপেয়াৰিং ইউৰ চেল্ফ ফৰ দ্য নেক্সট ডে কোৱা নিচিনা না তো লিষ্টনাৰ আপুনি গিল আপুনি মুড কি নবনাগিলে মই I'll read the text ekta message puri di ase and then moi apni ala mut aro bal banai dio the stragit pra to holland eta moi message puri dio ekta abhijit bukajan pra pathaina ase message good evening new rjg hindustan zindabad kaina ase and ma'am your new rj new joint fm chagopen ina dina ase and then I listen to 90s music with my eyes closed I feel like I'm about to step right inside the song it feels so amazing kuna pathaina ase Yes, মই নতুন নহয় আই কিপ কামিং থিং ইজ দ্যাট মেবি মই নাজানি নাথাকিব পাৰে বাট আই কিপ কামিং এণ্ড আই ডু দ্য শ্ব' অলছ' বাট এনি ৱে মই আৰ জে ছায়া আছে এণ্ড দেন আপুনি আৰু জুৰি নাথাকিও ইটছ অ'কে you will listen to my show again don't worry and yes it's the same for me same feeling as emui karnevina whenever I listen to itu gana pula la gana hunile ekdam na I feel like utu zamana di jaishe moi or I was there once inya feeling ahe and then inya dehe aro jaule munja like that desire ahe jai it's the same thing abhijit ji anyway coming back to the song itya ekdam amniana মুড আৰু ভাল বনাবলৈ কাৰণে আমি আনি দি আছোঁ একদম ভাল চুলিবলি গীত পাৰচন ফিল্ম পৰা মেট চলি কৰি কিনে একদম আৰু এইটো একদম সুন্দৰ বা গাই কিনে আছে আশা ভোছলে আৰু লতা মংগেশকৰ জী দে আৰ মাই ফেভৰাইট ছিংগাৰ্ছ তো আৰু মিউজিক দি কিনে আছে আৰু দি বৰ্মন লিৰিক্ছ ৰাজেন্দ্ৰ কৃষ্ণ ওৰা দি কিনে আছে তো আহি আমি খান গীত শুনিব আৰু আমি খান লগা মুডকে আৰু ভাল বনাব এইটো গীত পৰা লেটছ লিচন টু দিছ ছং

listeners, আমি এতিয়া দুসৰা গীত আনি দি আছে, ও মেৰি দিল কি চেইন কুইনা, যোনটো মেৰি জীৱন সাথি ফিল্ম পৰা আছে। এইটো গীত গাই কিনে আছে কিশোৰ কুমাৰ, মিউজিক দি কিনে আছে ৰাহুল দেৱ বৰ্মন আৰু লিৰিক্স মজু সুলতান পুৰী। তো লিছনাৰ্ছ, আহিবি আমি কাণ শুনিব আৰু গীত লগা আনন্দ মিলি কিনে একসাথ ল'ব।